বিবাহ মতিয়া পন্তকরণ অলরাইট অরাস না তলা সিগো কাতর সিনা আকো অলিতিন কো আকো উসবন পানাহন সেবং হাই স্কুল লাইফ অনসমাই ইমোহাং পাপিল আনুকা নং হাই স্কুল লাইফ মো ও নং হাই স্কুল লাইফ মো আনুকা কারণ কেলাহি নাকাই ডিজয় লাহে না গিয়ন বা কোনে পামাহালাই না ওগ পাহুমত অনিয়া পামাহালাই না ওখান ইপাহিদ সানাও পামাহালাই না ওগ সেলফোন পাবাগুহাই নো সাউনা লাহে রা গিয়ন এন্ড হেলো নিয়া ডিজয় আকো পাপিল সাউনা সেগি ওগ পাং গুহা ওগ বাইয়াবাস ওগ গোসানে ta Lisa nakasulay ka energy manguha og bayabas kung style sa una sa ako na lumduman no? Elementary pa na yun elementary days manguha og prutas bayabas mangga unsa pa nang uban niya nga mga prutas balingbing ito ba itong balingbing unya taguan dayon taguan sa bag Enig resis na kuan dayon kanang count down dito mag kuan dayon mag say tawag ana ya karon ami maibog o hatagan dayon tagsara mo ha ang pagkasunod pagkaugma dili na libre ihatag babayluan nagpapil oh Labi na kay lisod sa una, no? Diba? Lisod sa una. So, labi na lisod sa una mga god, mga 90s. Lisod-lisod pag yun, no? Labi na kung naka sa probinsya.